마이크탄사오 엄마싱라 사카라바도 요코라 비디 요코라야드 난카이첼라마 바부니 비디 양카이브리바 마야니 비디 저노 사카이체야드 마야달노 오비디레 덩어리티보 영어 번호노 뜨냐낭 콜라사 마야달노 অনংমালে কতৰ তুমি ঠংপুৰ বিটি চাকো বৈ বিটি তুই মানে অৱনন তুই নাং নাই চাধা বকাই অয়সানি মুঠাই কাঙা মামিতা ৰ অয়া খচা খচা গোন্ধু ৰং